0: নমস্কার আৰু ওলা লগতে সুন্দৰ ভিয়ান ইদা আকাশবাণী কেন্দ্ৰটোৰা মিডিয়াম ৱেভ লা 243.1 মিটাৰ আৰু কিলোহাৰ্জ 1233 নি অনুষ্ঠান প্ৰচাৰ হোৱা লাগিছে গাছা।
1: আজি বিশুধবাৰ মে মাছ লা 21 তাৰিখ চন 2024 আৰু সময় হলে ভিয়ান লা 6:30 পাৰ হ'ব লাগিছে।
0: আজিলা অনুষ্ঠান আৰম্ভ কৰিব এগৰা সুন্দৰ বাণী দিয়া। বাণীৰা হলে জীৱন একটা সপোন হয়, কিন্তু এই সপোনৰা সত্য হয়।
2: আজিলা অনুষ্ঠান শুরু করব শিল্পী স্বদেশ হাজংলা এগৰা সুন্দৰ গান দিয়া।